আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক প্ৰধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ নাগালেণ্ডৰ চুমু কেডিমাত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন আৰু জাপানৰ আই চি নাগুয়াত আজিৰে পৰা এছিয়ান গেমছ লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতৰ 5 শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহণ নমস্কাৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল 3 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে গীতিকাৰ সুৰকাৰ অভিনেতা সংগীত পৰিচালক চলচ্চিত্ৰ পৰিচালক বাদ্যযন্ত্ৰী কবি আৰু সমাজকৰ্মী জুবিন গাৰ্গে তেওঁৰ জীৱনকালত প্ৰায় 40টা ভাষাত 38,000তকৈও অধিক গীত বাণীবদ্ধ কৰি প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰি ৰাখিছে শিল্পীগৰাকীৰ এনে বহু কালজয়ী সৃষ্টিৰ মাজৰ অন্যতম মায়াবিনী শীৰ্ষক গীতটি তেওঁৰ অনুপস্থিতিৰ পাছতেই প্ৰাৰ্থনালৈ পৰিৱৰ্তিত হৈছে

অসমীয়া সংগীত জগতত বৰ্ণিল যুগৰ সূচনা কৰা জুবিন গাৰ্গৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ টুৰাত। 1992 চনত অনামিকা শীৰ্ষক গীতৰ শ্ৰব্য সংকলনেৰে সংগীত যাত্ৰা আৰম্ভ কৰা জুবিন গাৰ্গে নৱপ্ৰজন্মক পুনৰ অসমীয়া আধুনিক গীতৰ অনুৰাগী কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। বাংলা ছবি শুদ্ধ তুমিৰ বাবে 2005 চনত তেওঁ বংগীয় চলচ্চিত্ৰ সমালোচক সংস্থাই আগবঢ়োৱা শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। 2007 চনত হিন্দী ছবি গেংষ্টাৰৰ ইয়া আলী শীৰ্ষক গীতটোৰ বাবে তেওঁ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তদুপৰি ইংৰাজী খাচী ছবি ইক'জ অৱ

0: চাইলেঞ্চৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰজত কমল বঁটা লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতক নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেচা অসম বঁটা আগবঢ়োৱা হয়। গীতৰ লগতে কবিতাৰ জৰিয়তেও শিল্পীগৰাকীয়ে সমাজলৈ বিভিন্ন বাৰ্তা প্ৰেৰণ কৰিছিল।
1: মই যদি ঈশ্বৰ হলোহেঁতেন, আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন।
0: জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি 3 দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত আজি গুৰু আসন প্ৰতিষ্ঠা, ভাগৱত পাঠৰ লগতে নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰেৰে চাকিগছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত সন্ধিয়া 6 বজাত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা সদৰত ছাত্ৰ ছাত্ৰী, স্থানীয় শিল্পী তথা ৰাইজক সমবেত কণ্ঠত মায়াবিনী গীতটি পৰিৱেশন কৰিবলৈ আহ্বান জনাইছে। ইপিনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী কুঁৱৰী ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালন কৰিব। স্মৃতি সন্ধ্যাৰ অংশ হিচাপে বন্তি প্ৰজ্বলন, শান্তিপূৰ্ণ শোভাযাত্ৰাকে ধৰি অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশনৰ লগতে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাত জুবিন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় প্ৰেছ ক্লাব, জিলা সাহিত্য সভা, লাহোৱাল প্ৰেছ ক্লাবকে ধৰি শিক্ষানুষ্ঠান আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ নৰসিংপুৰত এই দিৱস উপলক্ষে জুবিন গাৰ্গ বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰবাসীৰ উদ্যোগত দৌলমুখ চাৰিআলিত আয়োজিত অনুষ্ঠানত সন্ধিয়া সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু গীত পৰিৱেশন কৰা হ'ব। গোৱালপাৰা জিলাৰ সংগম নাট্যগোষ্ঠীয়ে জুবিন দিৱস উপলক্ষে নাম প্ৰসংগ, আলোকচিত্ৰ প্ৰদৰ্শন, বিশেষভাৱে সক্ষম লোকৰ মাজত খাদ্য বিতৰণ, বন্তি প্ৰজ্বলন, জুবিন গাৰ্গৰ গীত আৰু কবিতা পৰিৱেশন আদি কাৰ্যসূচী গ্ৰহণ কৰিছে। ইপিনে গোৱালপাৰা জিলা প্ৰশাসনে শিল্পীগৰাকীৰ সোঁৱৰণত আগিয়াত বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। বাক্সা জিলাতো প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এই সন্দৰ্ভত সবিশেষ জনাইছে।
2: ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি বাক্সা জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৰ্ণাঢ্য কাৰ্যসূচী সংগীত সুধাকাৰ গণশিল্পী ঈশ্বৰ পুত্ৰ বুলি খ্যাত জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক জুবিন দিৱস উদযাপন কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। এই উপলক্ষে বাক্সা জিলা সাহিত্য সভা আৰু দুমনি আঞ্চলিক শাখা সাহিত্যসভাৰ যুটীয়া উদ্যোগত দুমনি কমিউনিটি হল ক্ষেত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক জুবিন দিৱস আৰু সুধাগ্ৰন্থ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছে। কাৰ্যসূচীৰ অংশ হিচাপে পুৱা অসম সাহিত্যৰ পতাকা উত্তোলন, স্মৃতিতৰ্পণ আদি কাৰ্যসূচীৰ পিছত বাক্সা জিলা সাহিত্যৰ সভাপতি জামিন দাস তালুকদাৰৰ সঞ্চালনত এখন আলোচনা চক্ৰ অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিব দিছে। আনহাতে জিলাখনত জালা শাখা সাহিত্য সভা আৰু জালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জালাস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগণত প্ৰয়াত মহান শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি সন্ধিয়া জুবিন দাৰ নামত এক সন্ধিয়া শিক্ষক এটি বাৰে বৰণীয় সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিব দিছে।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 20তম ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ 45টা স্থানত এই ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱনিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰেল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰৰ ৰোজগাৰ মেলাক সামৰি এই প্ৰক্ৰিয়াৰ জৰিয়তে দেশত নিযুক্তিপ্ৰাপ্তৰ সংখ্যা 12,75,000 হৈছেগৈ। এই ৰোজগাৰ মেলাসমূহৰ যোগেৰে চৰকাৰে যুৱক যুৱতীসকলক বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি প্ৰদানৰ সুবিধাৰে দেশৰ বিকাশৰ যাত্ৰাত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক কুমাৰ ডেভিড দাসৰ পৰা।
3: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ 25গৰাকী প্ৰাৰ্থীৰ ভিতৰত 7গৰাকীৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইগৰাকী হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন শামছুল আলম আৰু চিকন্দৰ আলী তথা জয়প্ৰকাশ জনতা দলৰ পংকজ মৰিয়া। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা নকৰাৰ বাবে আৰু বাকীসকলে প্ৰপত্ৰ সম্পূৰ্ণকৈ পূৰ্ণ কৰাৰ বাবে মনোনয়ন পত্ৰ নাকচ হোৱা বুলি ৰিটাৰ্ণিং বিষয়া তথা নগাঁও জিলা আয়ুক্ত আৰণ্য শইকীয়াই এটা নিৰ্দেশত উল্লেখ কৰে। বিজেপিৰ দেৱাশী শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ডি এফৰ বদৰুদ্দিন আজমলকে ধৰি মুঠ 17গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়। আনহাতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামৰ মনোনয়ন দলীয় নিষ্পত্তিহীন বিবাদৰ বাবে স্থগিত ৰখা হয়। কালি এই সন্দৰ্ভত জিলা প্ৰশাসনে কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে আৰু তেওঁৰ মনোনয়ন পত্ৰ অমীমাংসিত হৈ ৰয়। আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। নাগালেণ্ডৰ চুমো গিডিমাৰ নাগা ইউনাইটেড ভিলেজত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ আয়োজিত সন্মিলনৰ মূল বিষয়বস্তু হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণ, দৰ্শন, প্ৰত্যাহ্বান আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে সুযোগ। সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নীতি নিৰ্মাতা, শিক্ষাবিদ আৰু প্ৰশাসকসকলে অংশ লৈছে। সন্মিলনৰ উদ্বোধনী সত্ৰত কালি নাগালেণ্ডৰ উচ্চ শিক্ষা বিভাগৰ মন্ত্ৰী টেমজেন ইমনা আলঙে কয় যে কেৱল উচ্চ শিক্ষাৰ যোগ্যতাই এতিয়া কৰ্মসংস্থাপনৰ নিশ্চয়তা প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চল খণ্ড প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ শিক্ষাই যাতে ছাত্ৰ ছাত্ৰীসকলক প্ৰাসংগিক দক্ষতা তথা সমালোচনাত্মক চিন্তাধাৰাৰে উৎসাহিত কৰিব পাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত অংশ লৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ গুৰুত্বত আলোকপাত কৰে। এই নতুন শিক্ষানীতিত মাতৃভাষাৰ শিক্ষাত গুৰুত্ব আৰোপে শিকন পদ্ধতি শক্তিশালী কৰাৰ লগতে আমাৰ ভাষিক পৰিচয় সংৰক্ষণত বিশেষ ভূমিকা পালন কৰা বুলি ডাঃ পেগুৱে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱা তথা দেশসেৱাৰ মন্ত্ৰৰে কৰা যাত্ৰাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সামগ্ৰী উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত ভালেমান উন্নয়নমূলক কাৰ্যসূচী আৰু প্ৰকল্প ৰূপায়িত হৈছে। ইয়াৰে ভিতৰত গুৱাহাটীৰ সমীপৱৰ্তী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ আধুনিক তথা কলাসুলভ দৃষ্টিনন্দনৰূপে বিমান যাত্ৰীসকলক সন্মোহিত কৰাৰ লগতে সকলো ধৰণৰ সা সুবিধা ইয়াক সঁচা অৰ্থত আন্তৰ্জাতিক পৰ্যায়ৰ বিমানবন্দৰলৈ পৰিৱৰ্তিত কৰিছে। আজিৰ খণ্ডত আমি প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ জনসেৱাৰ এই অবিৰত যাত্ৰা আৰু বিকশিত ভাৰতৰ দৰ্শন প্ৰতিফলিত হোৱা গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰিৱৰ্তিত ৰূপ সন্দৰ্ভত আমাৰ কামৰূপ জিলাৰ সংবাদদাতা কৌশিক দাসৰ এটি চমু প্ৰতিবেদন আগবঢ়াইছো।
4: নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত ভাৰতবৰ্ষত NDA চৰকাৰে শাসন কৰাৰ পাছৰে পৰা সমগ্ৰ দেশতে সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা উদ্যোগিক ক্ষেত্ৰতে হওক বা যুৱক যুৱতীৰ কৰ্মসংস্থানেই হওক বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক কাম কৰা দেখা গৈছে। সমান্তৰভাৱে অসমতো NDA চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত অহাৰ পাছৰে পৰা কেইবাটাও বা বহু উন্নয়নমূলক কাম হাতত লোৱা দেখা গৈছে। বিশেষকৈ ছেমি কণ্ট্ৰাক্টৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহে নিৰ্মাণে অসমক এক নতুন যুগৰ সূচনা কৰিছে। তাৰ ভিতৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যি নতুন সংযোজন সেয়ে এক লেখত ল'বলগীয়া। 2025 চনৰ 20 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰীয়ে এই বিমানবন্দৰটো অসমৰ প্ৰথমটো বিমানবন্দৰ পুনৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয়। প্ৰায় 40,000 কোটি টকা ব্যয়েৰে 1,40,000 বৰ্গ মিটাৰ বহল এই টাৰ্মিনেলটো উচৰ্গা কৰাৰ পাছতে সমগ্ৰ দেশ নহয় সমগ্ৰ বিশ্বত এক আকৰ্ষণৰ বিন্দু হৈ পৰিছে। কিয়নো সম্পূৰ্ণ বাঁহ উত্তৰ পূবৰ প্ৰায় 140 টন বাঁহৰে নিৰ্মাণ কৰিছে কপৌ ফুলৰ আঁৰিত এই আন্তঃৰাষ্ট্ৰীয় বিমান বৰ্ডাৰটো।
3: জাপানৰ আই চি নগৰত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। বালবা মিজুহু ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দৰপাল সিং টুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা 4 অক্টোবৰলৈ হ'বলগীয়া প্ৰতিযোগিতাত ভাৰতৰ 500তকৈ অধিক এথলীটে 37টা শাখাত অংশগ্ৰহণ কৰিব। ভৰিৰ গাঁঠিৰ আঘাতৰ বাবে জেভলিন থ্ৰোৰ যোৱাবাৰৰ বিজয়ী নীৰজ চোপ্ৰাই অংশগ্ৰহণৰ পৰা বিৰত থাকিলেও দলটোত 5গৰাকী অলিম্পিক পদক বিজয়ী ক্ৰীড়াবিদ আছে। বক্সিঙত অসম কন্যা লাভলীনা বৰগোহাঁই, বেডমিণ্টনত পি ভি সিন্ধু, ভাৰত্তোলনত মীৰাবাই চানু আৰু মল্লযুঁজত আমন শ্বেৰাৱতে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব। এইবাৰ 45খন দেশৰ ক্ৰীড়াবিদে 43টা ক্ৰীড়া শাখাত 469টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। স্থানীয় বতৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন। ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীক প্ৰধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ, নাগালেণ্ডৰ চুমুকিডিমাত কালিৰে পৰা প্ৰথম উত্তৰ পূৰ্বাঞ্চল শিক্ষা সন্মিলন আৰু জাপানৰ আই চি নাগোয়াত আজিৰে পৰা এছিয়ান গেমছ। লাভলীনা বৰগোহাঁইকে ধৰি ভাৰতৰ 5 শতাধিক ক্ৰীড়াবিদৰ অংশগ্ৰহণ। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি মানে ঘণ্টেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।
5: পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণীকে গুৱাহাটী কেন্দ্ৰ চে অভি আপ সুন ৰে থে দোস্ত ফ্ৰিকুৱেঞ্চি মডুলেশ্যন 100.2 MHz পৰ ইয়ে আকাশবাণী কা হাফলং কেন্দ্ৰ হে দোস্ত ইস সময় সূৰ্য ঘড়ি মে সুবহ কে 9:15 হো চুকা হে চলিয়ে অব আৰম্ভ কৰতে হে স্থানীয় ভাষাও কে কাৰ্যক্ৰম কো অৰ সবসে পহলে সুনতে হে খেলমা কাৰ্যক্ৰম মে আজ কুছ খেলমা ভক্তি গীত ৰিচাৰ্ড এল লুসাই আৰু উনকে সাথীও কে আৱাজ মে

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যজুৰি জুবিন দিৱস পালন, সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ অভূতপূৰ্ব ভিৰ, ৰাজ্যজুৰি বিজেপিৰ ৰক্তদান শিবিৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰ সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ বিস্তৃত পৰিকল্পনাৰে আগবঢ়া বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত, 3গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, প্ৰৱাসী অসমীয়া জিয়লাংছত নাৰ্জাৰীৰ সাক্ষ্য গ্ৰহণ জেৰা সম্পূৰ্ণ, আৰু জাপানৰ সম্ৰাট নাৰোহিতোৰ দ্বাৰা এছিয়ান গেমছ আনুষ্ঠানিকভাৱে মুকলি ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হৈছে। 3 দশকৰো অধিক কাল অসমীয়া সংগীত জগতৰ এক প্ৰকাৰ অপ্ৰতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰাজ্যজুৰি 3দিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস পালন কৰা হৈছে। এই কাৰ্যসূচীৰ আজি তৃতীয় দিনা শিল্পীগৰাকী শ্ৰদ্ধা জনাবৰ বাবে সোণাপুৰৰ জুবিন ক্ষেত্ৰত অসংখ্য লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যিক বিজেপিয়ে ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ৰাজ্যৰ 39খন বিজেপি সাংগঠনিক জিলাত ৰক্তদান শিবিৰ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত ৰক্তদান শিবিৰত ৰক্তদান কৰে। মন্ত্ৰী অশোক সিংঘাল, বিমল বৰা, ৰামেশ্বৰ তেলী, ডঃ ৰণোজ পেগু, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি দলৰ 13গৰাকী নেতা কৰ্মীয়েও এই শিবিৰত ৰক্তদান কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গে ৰাজ্যৰ সংগীতৰ ক্ষেত্ৰখনলৈ সাগৰ সম বৰঙণি আগবঢ়াই থৈ গৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে সদায় জুবিন গাৰ্গক সোঁৱৰণ কৰিব বুলি তেওঁ মন্তব্য কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে প্ৰাণৰ শিল্পী সোঁৱৰি ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সন্ধ্যা পালনৰ ব্যৱস্থা কৰিছে। অসম জাতীয় বিদ্যালয় আৰু জুবিন গাৰ্গ ন্যাসৰ উদ্যোগত ৰাজ্যৰ জাতীয় বিদ্যালয়সমূহত শিল্পীগৰাকীৰ সোঁৱৰণত দিয়া ঘূৰাই দিয়া গীতটি পৰিৱেশন কৰা হয়। নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত এই কাৰ্যসূচীত জুবিন গাৰ্গ ন্যাসৰ হৈ গৰিমা শইকীয়া গাৰ্গ আৰু ন্যাসৰ কৰ্মকৰ্তা গৌতম শৰ্মা উপস্থিত থাকে। গৰিমা শইকীয়া গাৰ্গে বিদ্যালয়খনৰ 2500 শিক্ষাৰ্থীয়ে সমস্যাৰে এই গীতটি পৰিৱেশন কৰি শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা মৰম আৰু শ্ৰদ্ধাৰ শলাগ লয়।
1: জুবিনৰ প্ৰতি আজি মৰম, শ্ৰদ্ধা, হেঁপাহ, তেওঁলোকৰ আকুলতা, তেওঁলোকৰ শুভাষাপ যি প্ৰদৰ্শন কৰিলে বা যি পদক্ষেপ ললে তাৰ বাবে আমি নথৈ কৃতজ্ঞ, আৰু প্ৰতিজন অসমবাসী তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব। কাৰণ ইমান মৰম, শ্ৰদ্ধা আৰু ইমান অকমানি অকমানি ল'ৰা ছোৱালীৰ পৰা ইয়াৰ জ্যেষ্ঠজনলৈকে সকলোৱে মিলি যিদৰে এনেকৈ চাগে কেতিয়াও হোৱা নাই। গোটেই অসমত প্ৰায় 25খন জিলাত অসম জাতীয় বিদ্যালয়ৰ সকলোৱে মিলি, সমূহ ছাত্ৰ ছাত্ৰী, প্ৰায় 6 লাখ ছাত্ৰ ছাত্ৰীয়ে একেলগে জুবিনৰ গীতেৰে গোটেই আকাশ বতাহ মুখৰিত কৰিলে আৰু লগতে সহযোগ কৰিলে তেওঁলোকৰ অভিভাৱকসকলেও, শিক্ষাগুৰুসকলেও আৰু বিভিন্ন বিশিষ্ট অতিথিসকলো উপস্থিত আছিল আজি নুনমাটি জাতীয় বিদ্যালয়ত। কিন্তু অসমৰ বিভিন্ন ঠাইত প্ৰতিখন জাতীয় বিদ্যালয়তে এনেদৰে একেটা পৰিৱেশতে হৈছে আৰু তেওঁৰ বিষয়ে এটা বক্তব্য ৰখা হৈছিল। সেই বক্তব্যটো গোটেই অসমতে একেধৰণেই পাঠ কৰা হৈছে, একেধৰণেই প্ৰকাশ কৰা হৈছে তেওঁলোকৰ ভাৱবোধ।
0: সদৌ অসম ছাত্ৰ সন্থাই প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি পোহৰৰে চাকি গছি শীৰ্ষক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত কেন্দ্ৰীয়ভাৱে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰৰ মুক্তিনাথ চাৰিআলিত অনুষ্ঠিত পোহৰৰে চাকি গছি শীৰ্ষক কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ নেতাগৰাকীয়ে জুবিন গাৰ্গক ন্যায়িক প্ৰক্ৰিয়াৰে প্ৰকৃত ন্যায় নিশ্চিত কৰাৰ দাবী জনায়।
2: শিল্পী জুবিন গাৰ্গ বিহীন এটা বছৰ আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যৰ সকলো স্থানতে পোহৰৰে চাকি গছি শীৰ্ষক এক বিশেষ অনুষ্ঠানেৰে সৈতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰা হৈছে আৰু শিৱসাগৰৰ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই মুক্তিনাথ চাৰিআলিত আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সৰ্বস্তৰৰ জনসাধাৰণ ইয়ালৈ আহিছে, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে, ছাত্ৰ ছাত্ৰীসকল আহিছে, শিল্পীসকল আহিছে, মায়াবিনী গীত পৰিৱেশন কৰিছে আৰু ইয়াৰ মাজেৰে জুবিন গাৰ্গৰ জীয়া উপলব্ধিটো আমাৰ মাজত পুনৰ আমি অনুভৱ কৰিবৰ কাৰণে চেষ্টা কৰিছো। জুবিন দা আমাৰ মাজত নাই, সেই কথাটো উপলব্ধি কৰিব পৰাকৈ, সেই কথাটো মানি ল'ব পৰাকৈ কোনো আজিও প্ৰস্তুত হোৱা নাই আৰু জুবিন গাৰ্গ আমাৰ মাজত আছিল, জুবিন গাৰ্গ আমাৰ মাজত আছে, জুবিন গাৰ্গ আমাৰ মাজত থাকিব, এই সংকল্পৰে সৈতে জাতিটো আগবাঢ়ি যাব লাগিব।
0: প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত বন্তি প্ৰজ্বলনেৰে শিল্পীগৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰা হয়। সন্ধিয়া 5 বজাত কলাক্ষেত্ৰ প্ৰাংগণত সামূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়। গণেশগুৰি চাৰিআলিতো নাগৰিক সমাজৰ উদ্যোগত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন দিৱসৰ সৈতে সংগতি ৰাখি আজি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ঢেকিয়াজুলিত প্ৰায় 3,000 ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে একেলগে মায়াবিনী গীতটি পৰিৱেশন কৰে। নগাঁও জিলা সাহিত্য সভাই উপাসনা স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগিতাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানত বিভিন্ন শাখাৰ প্ৰতিনিধি, ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। চিৰাং জিলাৰ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত আজি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জুবিন দিৱস পালন কৰা হয়। কাৰ্যসূচীত বিজনীৰ শিল্পী তথা বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে শিল্পীগৰাকীৰ অমৰ সৃষ্টি মায়াবিনী গীতটি অসমীয়া, বড়ো আৰু বঙালী ভাষাত পৰিৱেশন কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা 8:02 জুবিন মনন শীৰ্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্ৰিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
3: কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ বিস্তৃত পৰিকল্পনাৰে আগবঢ়া বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰৰ সহযোগিতা আৰু সমন্বয় গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী নিশীথ প্ৰামাণিক আৰু মালতী ৰভা ৰয় তথা সতীৰ্থ মন্ত্ৰী অশোক সিংহল আৰু অশ্বিনী ৰায় চৰকাৰৰ সৈতে মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। ভ্ৰমণকালত মধুপুৰ সত্ৰ সংৰক্ষণ আৰু উন্নয়নৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। পশ্চিমবংগ চৰকাৰৰ সহযোগিতাৰে মধুপুৰক বটদ্ৰৱাৰ আৰ্হিৰ বৃহৎ সামাজিক সাংস্কৃতিক পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰাৰ চেষ্টা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ আজি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিনা 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। 3গৰাকী প্ৰাৰ্থীয়ে নাম প্ৰত্যাহাৰ কৰাত মূল প্ৰতিদ্বন্দ্বিতাত 15গৰাকী প্ৰাৰ্থী বৰ্তি আছে। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী 3গৰাকী হ'ল তৃণমূল কংগ্ৰেছৰ মমতা বেনাৰ্জী, ফৈদৰ আব্দুল ছালাম, নৱৰম কংগ্ৰেছ পাৰ্টীৰ কৰিমুল্লা শ্বেখ আৰু নিৰ্দলীয় পুৰুষোত্তম বেহেৰা। উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত 18গৰাকী প্ৰাৰ্থী যোগ্য বিবেচিত হৈছিল। বিটিচিৰ উপ নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা বি পি এফৰ সভাপতি হাগ্ৰাম মহিলাৰীয়ে আজি প্ৰকাশ কৰে। কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত বি পি এফ প্ৰধান মহিলাৰীয়ে কয় যে দলে অতি শীঘ্ৰে 3টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে। সেয়ে কাজলগাঁও, দৰঙাজুলি আৰু ৰৌতা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ দিন সোনকালে ধাৰ্য কৰিবলৈ কাইলৈ নিৰ্বাচন আয়োগলৈ দলে পত্ৰ প্ৰেৰণ কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
4: বিটিচি ইলেকশ্যন আমি অতি সোনকালে কৰিব বিচাৰিছো। বাই ইলেকশ্যনটো 3টা সমষ্টি, খাজলগাঁও, দৰঙাজুলি আৰু ৰৌতা। সেইটো আমি ইলেকশ্যন কমিশ্যনলৈকে ওৱাখালীৰ ভিতৰত লেটাৰ দিম যে এই 3টা সমষ্টিৰ যিটো বাই ইলেকশ্যন তাতে অতি সোনকালে কৰে। বাই ইলেকশ্যনৰ ক্ষেত্ৰত আমাৰ খাজলগাঁও আৰু ৰৌতাটো বি পি এফ আৰু দৰঙাজুলিটো বিজেপি হ'ব।
3: মৰিগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি মৰিগাঁও মহাবিদ্যালয়ত এইচ আই ভি আৰু এছ টি আই বিষয়ক সজাগতা অভিযান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক নিশান সৌৰভে এইচ আই ভি আৰু চিফিলিছ বিষয়ক সজাগতা বাৰ্তা সম্বলিত বিশেষ ডাক কাৰ্ড উন্মোচন কৰি অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কেইবাগৰাকী বক্তাই এইচ আই ভি, এছ টি আই আৰু মাদক দ্ৰব্য ব্যৱহাৰজনিত সমস্যাৰ মোকাবিলা কৰা, পুনৰ্বাসন আৰু সামূহিক অংশগ্ৰহণৰ সমন্বিত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিক ডালিম ফুকনে এইচ আই ভি মাদক দ্ৰব্য সম্পৰ্কীয় ক্ষতিৰ বিৰুদ্ধে সজাগতা সৃষ্টিত ছাত্ৰ ছাত্ৰী আৰু যুৱ সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি পথ সুৰক্ষা সমিতিৰ চলিত মাহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত যোৱা মাহত জিলাখনৰ বিভিন্ন স্থানত সংঘটিত পথ দুৰ্ঘটনাসমূহৰ কাৰণসমূহ সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে ভৱিষ্যতে এনে দুৰ্ঘটনা ফলপ্ৰসূভাৱে হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া প্ৰয়োজনীয় পদক্ষেপ আৰু কাৰ্যপদ্ধতি সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত জিলা আয়ুক্ত শইকীয়াই ৰাষ্ট্ৰীয় ঘাইপথত তালাচী অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে সজাগতামূলক অভিযান চলাবলৈ পৰিবহণ আৰু আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। দৰং জিলাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ মহাৰাজা জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান কাইলৈ অনুষ্ঠিত হ'ব। মহাবিদ্যালয়খনৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱসো কাইলৈ অনুষ্ঠিত হ'ব। এই উপলক্ষে কাইলৈ মন্ত্ৰী নীলিমা দেৱীয়ে মহাৰাজা জয়ন্তী আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাই মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰিব। সাংসদ দিলীপ শইকীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ বৰাই জানিবলৈ দিয়ে। আনহাতে দুপৰীয়া হ'বলগীয়া অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। নগাঁও জিলা দুর্যোগ ব্যবস্থাপনা প্রাধিকরণে এমাহ ধরে অব্যাহত রখা প্রজেক্ট কম্পন শীর্ষক বিশেষ অভিযানের অধীনত আজি জিলাখনের 7টা রাজহচক্রত ভূমিকম্পর সময় অবলম্বন করবলগিয়া সাবধানতার আখড়া অনুষ্ঠিত হয়। সংশ্লিষ্ট রাজহচক্রসমূহর দুর্যোগ ব্যবস্থাপনা দলের সহযোগত নির্বাচিত বিদ্যালয়সমূহ এই আখড়া অনুষ্ঠিত হয়। আখড়া দুর্যোগ ব্যবস্থাপনা বিভাগের ক্ষেত্র বিষয়া, জিলা দুর্যোগ সহারি বাহিনীর সদস্য, অগ্নি নিবাপক আৰু জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীৰ মুঠ 7খন বিদ্যালয়ৰ 2000ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ বাবে নিৰুপমা বৰঠাকুৰৰ ওচৰলৈ পুনৰ উভতি গৈছো।
0: ধন্যবাদ বৰষা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়া সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতৰ মজিয়াত আজি দ্বিতীয় দিনৰ বাবে উপস্থিত হোৱা প্ৰৱাসী অসমীয়া জিয়লাংছট নাৰ্জাৰীক অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত 11জন প্ৰৱাসী অসমীয়াৰ নাম সাক্ষী হিচাপে অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰে ভিতৰত 5জন প্ৰৱাসী অসমীয়াই ইতিমধ্যে আদালতত সাক্ষ্য প্ৰদান কৰিছে। তামোলপুৰ জিলাত হাতী মানুহৰ সংঘাত নিৰ্মূলৰ বাবে জিলা প্ৰশাসনে হেল্পলাইন নম্বৰ মুকলি কৰাৰ লগতে জনসজাগতামূলক কাৰ্যসূচী হাতত লৈছে। নিৰাপদ তামোলপুৰৰ বাবে আহক, সহাৱস্থান কৰো শীৰ্ষক বাৰ্তাৰ জৰিয়তে হাতীৰ বাসস্থান আৰু হস্তীদণ্ডী সুৰক্ষিত ৰখা, বৈদ্যুতিক বিপদ প্ৰতিৰোধ আৰু সংঘাতৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে ৰাইজক সজাগ হবলৈ আহ্বান জনোৱা হৈছে। জিলা প্ৰশাসনে বনাঞ্চল বা হাতী চলাচলৰ পথত চিকাৰ, কাঠ সংগ্ৰহ, গৰু চৰোৱা আদি কামৰ বাবে প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়ে। বনৰীয়া হাতীক হাৰাশাস্তি নকৰিবলৈ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনায়। জাপানৰ সম্ৰাট নাৰোহিটোৱে আজি এছিয়ান গেমছ মুকলি হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নাগোয়াত আয়োজিত উদ্বোধনী অনুষ্ঠানত সম্ৰাট নাৰোহিটোৰ ঘোষণাৰ পাছতেই জাকজমকীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে বিভিন্ন দেশৰ খেলুৱৈসকলৰ মাৰ্চ পাষ্ট অনুষ্ঠিত হয়। মাৰ্চ পাষ্টত শ্বুটাৰ মানু ভাকেৰ আৰু কাবাডী খেলুৱৈ পৱন শেহৰাৱতে ভাৰতীয় পতাকা বহন কৰে। আনহাতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত কাইলৈ ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 10:30 বজাত আৰম্ভ হ'ব। অসমৰ হিমানী শেখৰ দাস আৰু অভিকা বৰগোহাঁয়ে উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষ আৰু মহিলাৰ একক শাখাৰ খিতাপ অৰ্জন কৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনৰ পুৰুষৰ একক শাখাৰ ফাইনেলত হিমানীশে অৰিজিৎ চলিহাক পৰাস্ত কৰে। মহিলা শাখাৰ ফাইনেলত অভিকাই মিজোৰামৰ শীৰ্ষ বাছনিৰ লালৰিণ কেলিকক পৰাস্ত কৰে। 19 বছৰ অনুৰ্ধৰ ল'ৰাৰ শাখাত অসমৰ প্ৰাংগণ চৌধুৰী আৰু জুনিয়ৰ ছোৱালী শাখাত গাৰ্গী শইকীয়াই চেম্পিয়নৰ সন্মান অৰ্জন কৰে। শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ কালি দলীয় শাখাত অসমে 4টা সোণৰ পদক অৰ্জন কৰে। অসমে ডাবলছতো আজি 1টা সোণৰ পদক অৰ্জন কৰে। ইয়াৰ ফলত অসমে প্ৰতিযোগিতাখনত মুঠ 9টা সোণৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত প্ৰণৱজীৱ কাকতি আৰু ৰঙানদী বিধানসভা সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই আজি লখিমপুৰৰ ৰঙানদী আৰু লখিমপুৰ বিধানসভা সমষ্টিৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথ

0: চোৱাৰ উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁলোকে প্ৰকল্পটোৰ কামসমূহ ক্ষীপ্ৰতাৰে আৰু গুণগতভাৱে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক পৰামৰ্শ দিয়ে। বাক্সা জিলাৰ মাজাৰমাখা গাঁও নিবাসী ধৰ্মপ্ৰাণা মহিলা তথা কেইবাখনো গ্ৰন্থৰ লেখিকা অনিলা দেৱীৰ আজি গুৱাহাটীত মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা দেৱীৰ মৃত্যুৰ সময়ৰ বয়স আছিল 78 বছৰ। অনিলা দেৱীয়ে সাধুকথাৰ গ্ৰন্থ হাথৰ, বিয়া গীত আৰু নামৰ গ্ৰন্থ লিখি থৈ গৈছে। পাঠশালাৰ জ্যোতিনগৰ নিবাসী সহকাৰী কৃষি পৰিদৰ্শক সুদক্ষ খেলুৱৈ অভিনেতা তথা প্ৰাক্তন ছাত্ৰনেতা ৰবেন ৰয়ৰ কালি পাঠশালাৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যজুৰি জুবিন দিৱস পালন, সোণাপুৰৰ জুবিন ক্ষেত্ৰত অনুৰাগীৰ অভূতপূৰ্ব ভিৰ, ৰাজ্যজুৰি বিজেপিৰ ৰক্তদান শিবিৰ, কোচবিহাৰৰ মধুপুৰ সত্ৰৰ সংৰক্ষণ, সৌন্দৰ্য বৰ্ধন আৰু সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰ বিস্তৃত পৰিকল্পনাৰে আগবঢ়া বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ বাবে 15 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত, 3 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, প্ৰৱাসী অসমীয়া জিয়লাং স্বপ্নাৰ্জাৰীৰ সাক্ষ্য গ্ৰহণ জেৰা সম্পূৰ্ণ আৰু জাপানৰ সম্ৰাট নাৰোহিতোৰ দ্বাৰা এছিয়ান গেমছ আনুষ্ঠানিকভাৱে মুকলি ঘোষণা।
1: आप सुन रहे थे आकाशवाणी के गुवाहाटी केंद्र से रिले किए गए हंधियार आंचलिक बातरी। सभी श्रोताओं का आकाशवाणी के हफलंग केंद्र में पुनः एक बार हम स्वागत करते हैं। दोस्तों, अब आरंभ करते हैं डिमासा कार्यक्रम। प्रदीप हफलंगवार की आवाज में सुनते हैं कुछ आधुनिक गीत।

0: সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ কৃষকবাণী অনুষ্ঠান। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ভাস্কৰ জ্যোতি আচাৰ্য। আজি আমি খুব এটি আকৰ্ষণীয় বিষয় লৈছোঁ, সেয়া হৈছে অসমত কল খেতিৰ সম্ভাৱনা। আমি জানো যে কল গছজোপা আমাৰ অসমৰ সমাজ সংস্কৃতিত কিমান দলকে আচলতে সোমাই আছে। আমাৰ অসমীয়া সংস্কৃতিৰ কোনো উৎসৱ পাৰ্বণেই কলজোপা নহ'লে নহয়। কলপটুৱা, কলপাত, কলৰ ফল, আৰু এই কলে আচলতে আমাক এক বিশাল সম্ভাৱনাও আমাৰ সন্মুখত ৰাখিছে। আমাৰ ঘৰলৈ লক্ষীৰ আগমন হোৱা অৰ্থাৎ ধনৰ আগমন হোৱাৰ ক্ষেত্ৰত এই কলৰ এক উল্লেখযোগ্য ভূমিকা আছে। আজি আহক আমি এই কল খেতিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা আগবঢ়াই নিওঁ। আলোচক হিচাপে আজি আমি দুগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ। এয়া হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ কাহিকুচি চৌহদৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা।
2: নমস্কাৰ।
1: আনহাতে আছে অসম চৰকাৰৰ কৃষি বিভাগৰ ছয়গাঁও চক্ৰৰ কৃষি উন্নয়ন বিষয়া উৰ্মিল বৰঠাকুৰ।
3: নমস্কাৰ,
1: আপোনালোক দুয়োকে স্বাগতম। এতিয়া আমি যিহেতু কৈছোঁ সম্ভাৱনা বুলি, কল খেতিৰ সম্ভাৱনা, সম্ভাৱনা বুলি কোৱাৰ লগে লগে আমি বজাৰখনৰ কথাও নিশ্চয় পাতিব লাগিব, একেবাৰে অংগাংগীভাৱে জড়িত বিষয়। এতিয়া অসমৰ যি স্থানীয় কলৰ বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ, তাৰ মাজত কেনেধৰণৰ প্ৰভেদ দেখিছে বা তথ্যই কি কয়, সেই বজাৰৰ ছবিখন আমি প্ৰথমে জানি ল'ব বিচাৰিছোঁ।
2: হয়, ইয়াৰ আগতে মই গোটেইখিনি কথা কোৱাৰ আগতে অলপমান আমি উৎপাদনৰ কথাটো জানি ল'ব লাগিব যে বৰ্তমান আমাৰ কেনেকুৱা ধৰণৰ কিমান উৎপাদন হৈ আছে। সেই সমীক্ষা মতে 2026লৈকে যি আমি তথ্য পাইছোঁ তাৰ ওপৰত ভিত্তি কৰি আমাৰ অসমৰ উৎপাদন হৈছে 9 লাখৰ পৰা 11 লাখলৈকে হয়, মানে টনলৈকে হয়
1: বছৰি।
2: আৰু আমি জানো যে ভাৰতখন হৈছে আমাৰ মানে কলৰ ক্ষেত্ৰত 1 নম্বৰতে আছে, প্ৰথম স্থান, আৰু অসমে মাত্ৰ মানে 2.4% সেই উৎপাদনত অৰিহণা যোগাইছে, ভাগ লৈছে। তথাপিও এই যোৱা 5 বছৰত কিন্তু আমাৰ অসমৰ উৎপাদনটো 26.7% বৃদ্ধি পাইছে।
1: আগতকৈ

0: আন্তৰ ৰাষ্ট্ৰীয় বজাৰৰ কথা ভাবিবলৈ হয়, তেতিয়াহ'লে আমি তেনেকুৱা ধৰণৰ জাতবিলাক আমি ল'ব লাগিব।
1: নিৰ্বাচন কৰিব
0: হয়,
1: লাগিব।
0: এতিয়া আমাৰ অসমত আমি প্ৰায় ধৰক 15ৰ পৰা আমি 20 ধৰণৰ আমি জাত পাওঁ, আৰু প্ৰত্যেকবিলাক জাতৰে নিজৰ নিজৰ এটা আপোনাৰ বিশেষত্ব আছে।
1: হয়,
0: আৰু আমাৰ অসমৰ যিটো আমাৰ জলবায়ু আৰু মাটি কলৰ কাৰণে খুবেই ভাল
1: উপযোগী।
0: উপযোগী, কাৰণ বৰষুণৰ মাত্ৰা আমাৰ অসমত
1: প্ৰচুৰ হয়।
0: প্ৰচুৰ হয়, গতিকে কলৰ ক্ষেত্ৰত আমাৰ 120ৰ পৰা 250 চেণ্টিমিটাৰ মানে বছৰি বৰষুণ লাগে। তো গতিকে আৰু মাটি সাৰুৱা লাগে, এইটো হয়। কিন্তু আমাৰ কি হয়, অসমৰ মানুহৰ পচন্দ মানে কলৰ পচন্দ, এতিয়া আমি আমাৰ কামৰূপ জিলাখন হৈছে যিটো ওৱান ডিষ্ট্ৰিক্ট ওৱান ওৱান প্ৰডাক্ট ভিলেজ, তো কলটো আমাৰ সেই প্ৰডাক্টত পৰিছে, মানে আমাৰ কলটো ইয়াত মেইন প্ৰধান শস্য হয়। ইয়াতে আমাৰ বিশেষকৈ মালভোগ কল, যদি আপোনালোকে উজনি অসমৰ ফালে ভাবে তেতিয়া তাতে জাহাজী কলৰ বেছি চাহিদা আছে, মানুহবিলাকে লোকেলি জাহাজী কলটো বেছি প্ৰিফাৰ কৰে বিচাৰে, আৰু তাত জাহাজী কল বেছি ভাল হয়। আকৌ আপুনি যদি যায় তেজপুৰৰ ফাললৈ, তেতিয়া দেখিব তাতে অমৃত সাগৰ কল খুব মানে তাতে মানুহে পচন্দ কৰে আৰু বিচাৰে। গতিকে ঠাই বিশেষে আমাৰ কলৰ জাতবিলাক বেলেগ বেলেগ হয়। সেই গোটেইখিনি চালি জাৰি চাই আমি আমি কলৰ খেতিত আগবাঢ়ি যাব লাগিব, বা আমি তাৰ ব্যৱসায়িক সম্ভাৱনাখিনি আমি চাব লাগিব। এতিয়া আমাৰ অসমত দৰংগিৰি গোৱালপাৰা জিলাত আমাৰ দৰংগিৰি বজাৰখন আছে, যিখন আমাৰ এছিয়াৰ ভিতৰতে বৃহত্তম এখন কলৰ বজাৰ হয়। তো গতিকে তাৰ পৰা আমাৰ কি কি কল গৈছে, জাহাজী কল গৈছে, চেনি কল গৈছে, মালভোগ কল গৈছে, তো সেই বজাৰবিলাক চাই আমি আচলতে মানে কল খেতিটো আমাৰ আগবাঢ়ি যাব লাগিব। আৰু বিশেষকৈ আমি যদি আমি এক্সপৰ্টৰ কথা ভাবোঁ, তাত কেনেকুৱা ধৰণৰ কল মানে তেওঁলোকে খায়, বা সেই কলখিনি উৎপাদন কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ বিজ্ঞানসন্মত পদ্ধতিবিলাক আয়ত্ত কৰিব লাগিব, সেইখিনি মানে কৃষকসকলে কিন্তু ভালদৰে মানে চালি জাৰি চাব লাগিব। কাৰণ আমাৰ বহু ক্ষেত্ৰত লোকেল বজাৰত আমাৰ মানুহবোৰৰ ধাৰণা হয় যে যিবিলাক কলত আপোনাৰ দাগ থাকে সেইবিলাকত কোনো পেষ্টিচাইড ব্যৱহাৰ নকৰে, আৰু যিবিলাক কলত ধৰক দাগ নাথাকে সেইবিলাকত চিকিচিলীয়া হয় বা কাৰ্বাইড দি পকায়, তো তেনেকুৱাবিলাক দেখে সেইবিলাক মানে মানুহে খাবলৈ ভয় কৰা হৈছে আজিকালি। তো গতিকে আমাৰ আজিকালি বহুত বিজ্ঞানসন্মত পদ্ধতি আহিছে, কিছুমান এনেকুৱা ধৰণৰ বেগ আছে যিবিলাক ব্যৱহাৰ কৰি মানে কলৰ দাগবিলাক নাইকিয়া কৰিব পাৰে। তো তেতিয়া মানে মানুহবিলাকে সেই দাগি থকা কলবিলাক আচলতে বিক্ৰী কৰিব লগা নহয়। যদি দাগি থাকে কলবিলাকৰ দামটো কমি যায়, আমি যেতিয়া এটা দাগ লগা কল দেখোঁ তেতিয়া আমি অট'মেটিকেলি দামটো আমি কমকৈ দিওঁ। গতিকে কৃষকজনে মানে দামটো পাবলৈ হ'লে তেওঁলোকে কিন্তু বিজ্ঞানসন্মত পদ্ধতিবিলাক অৱলম্বন কৰিবই লাগিব,
1: যাতে ফলটো দেখাত ধুনীয়া হয়।
0: আৰু এক্সপৰ্ট কৰিবলৈ হ'লে আপোনাৰ চাওক, এক্সপৰ্ট কৰাৰ লগে লগে আপোনাৰ আজি বস্তুটো আপুনি ইয়াৰ পৰা পঠাইছে, বস্তুটো পাবগৈ আপোনাৰ কল পাবগৈ আপোনাৰ এসপ্তাহ 10 দিনৰ পিছত। তো গতিকে কেতিয়া সেই শস্য চপাব লাগিব বা তাতে কিমান পৰিমাণৰ TSS থাকিব লাগিব, তাৰমানে মানে চেনিৰ পৰিমাণ বা পানীৰ পৰিমাণ কলত কিমান থাকিব লাগিব, সেইখিনি কিন্তু ভালদৰে তেওঁলোকে চাই ল'ব লাগিব। নহ'লে কি হ'ব, যদি বেছি পকাকৈ দিলে তাত গৈ বেয়া হৈ যাব, কলা পৰি যাব, নষ্ট হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক কিন্তু ৰপ্তানি কৰোঁতে সেইখিনি মানে চকু দিব লাগিব, তেতিয়া আচলতে আমি এক্সপৰ্টৰ ফালে আমি যাব পাৰিম মানে ৰপ্তানিৰ ফালে।
1: হয়, এতিয়া কল খেতি বুলি কোৱাৰ লগে লগে ইয়াতো ব্যৱসায়িক দৃষ্টিটো সোমাই আছে, ব্যৱসায়িক প্ৰসংগটো সোমাই আছে। আমি অসমীয়া মানুহৰ বাৰীয়ে বাৰীয়ে প্ৰত্যেকৰ ঘৰত কল একোজোপা থাকি, কাঁচকল থাকিব, ভীমকল থাকিব, চেনিচম্পা, মালভোগ ইত্যাদি বেলেগ বেলেগ কল থাকে, আৰু প্ৰয়োজন অনুসাৰে ঘৰখনত ব্যৱহাৰ হৈ থাকে, পূজাই পাতলৰ পৰা আৰম্ভ কৰি চুবুৰীয়াৰ মাজত বিলাই দিয়ালৈকে। কিন্তু যেতিয়া আমি ব্যৱসায়িক দৃষ্টিৰে চাওঁ কল খেতি বুলি কওঁ, এনে ক্ষেত্ৰত আপোনালোকে অসমীয়া কৃষকৰ মাজত, অসমৰ কৃষকৰ মাজত কল খেতিৰ প্ৰতি আগ্ৰহটো কেনেধৰণৰ দেখিছে, বা তেওঁলোকে বৰ্তমান কেনেধৰণৰ পদ্ধতিৰে এই খেতি কৰি আছে?
2: আমি এনে উদ্যান শস্যৰ, আমাৰ কল খেতিটো উদ্যান শস্যত পৰে, হৰ্টিকালচাৰেল ক্ৰপৰ আণ্ডাৰত পৰে। হৰ্টিকালচাৰেল ক্ৰপৰ আণ্ডাৰত আমি যদি চাব যাওঁ, অসমত কল খেতিটো ওৱান অফ দ্য মষ্ট প্ৰমিচিং, মানে ইয়াত যোনটো চাহিদা হয় সেইটো বেলেগ খেতিতকৈ বহুত বেছি। আমাৰ এনে এটা তথ্য আছে, আপুনি যদি কল খেতি কৰে, আমাৰ মালভোগ কলৰ খেতি কৰি আছোঁ। এতিয়া ছয়গাঁও অঞ্চলতে ধৰক আমাৰ কমচে কম 600-700 বিঘা কল খেতি আছে, মালভোগ কল খেতি বেছিভাগ তাৰে ভিতৰত মালভোগ কল খেতি। তো তাৰে আমি যদি চাহিদাটো চাওঁ, আপুনি এক বছৰত যদি আমি 3 বছৰৰ চাহিদাটো একেলগে চাওঁ, আপোনাৰ কল খেতি কৰোঁতে আপোনাৰ খৰচ হ'ব 60-70 হাজাৰ টকালৈকে, মানে আপোনাৰ ফেঞ্চিং দি দৰৱ পাতি মাৰি চব মাৰি পেলাই। কিন্তু তাৰ পৰা আপোনাৰ চাহিদাটো অলমষ্ট 3 লাখ মানৰ আহিব, 3 বছৰৰ কথা কৈ আছোঁ, মানে বছৰে চাব গ'লে আপোনাৰ 1 লাখ

0: টকা এটা প্ৰফিট এটা আহিব
1: চব
0: খৰচ কৰাৰ পিছত। চ' তেনেকৈ চাব গ'লে আৰু মাৰ্কেটটো আমাৰ আছে, আমাৰ এভেইলেবল মাৰ্কেট আছে, আমাৰ গুৱাহাটীত এটা ডাঙৰ মাৰ্কেট আছে, গোৱালপাৰাত আমি যেনেকৈ কৈ আছোঁ দৰঙিৰি মাৰ্কেটখন আছে, দৰঙিৰি মাৰ্কেটখন কিন্তু আমাৰ কেঁচা কলৰ মাৰ্কেট হয় দেই,
1: তাত
0: প্ৰচেচিঙৰ একো কাম নাই, মানে প্ৰচেচিঙৰ তাত একো মানে সুবিধা নাই, ব্যৱস্থা নাই। তো কেঁচা কলৰ মাৰ্কেট আমাৰ তাৰ পৰা ৱেষ্ট বেংগললৈ বহুতখিনি কল যায়, বা সেইখিনি আমাৰ এই কামৰূপ অঞ্চলত আমাৰ গুৱাহাটীত ডাঙৰ মাৰ্কেট এটা আছে। চ' আমাৰ আৰ্বান চেণ্টাৰ যোনখিনি আছে তাত আমাৰ কলৰ এটা ভালেখিনি মাৰ্কেট আছে। সেইকাৰণে খেতিয়কখিনি আমি যিমান দেখোঁ কল খেতিয়ক অলমষ্ট চাব আপুনি, এতিয়া আপোনাৰ গুৱাহাটীখন ওচৰত আছে, ছয়গাঁও বকো এই অঞ্চলটোত আমাৰ কলৰ এটা খেতিৰ ভাল কনচেনট্ৰেশ্যন আছে, সেইকাৰণে মাৰ্কেটটো তেওঁলোকে ইজিলি এভেইলেবল হৈ যায়, তেওঁলোক গুৱাহাটীত আহি পেলাই গোটেইখিনি মাৰ্কেট তেওঁ পাই যায়। ঠিক তেনেকৈ যোৰহাটত এটা ডাঙৰ মাৰ্কেট আছে, তো তাৰ ওচৰে পাজৰে আমাৰ কল খেতি বহুত কৰা দেখা পাওঁ। চ' খেতিয়কৰ কল খেতিৰ প্ৰতি আগ্ৰহটো বহুত আছে, কিয়নো তেওঁলোকে গম পাইছে যে এইটো খেতি কৰিলে প্ৰফিটটো ভাল আহে। কিন্তু আমি মানুহখিনিক ক'ব লাগিব যে প্ৰফিটটোতো আহিবই, কিন্তু আমি ভেৰাইটিটো তেনেকৈ মানুহখিনিক ছিলেক্ট কৰি দিব লাগিব, কিয়নো এটা খুব ইম্পৰ্টেণ্ট বস্তু হ'ল কল খেতি কৰাৰ লগে লগে তাৰ ছেল্ফ লাইফ বুলি কওঁ,
1: সি
0: আমি হাৰ্ভেষ্ট কৰাৰ পিছত সি কিমান দিন ভালে থাকে থোকটো। এতিয়া আমাৰ কিছুমান লোকেল ভেৰাইটি আছে, হাৰ্ভেষ্ট কৰাৰ দুদিন পিছতে তাৰ ছেল্ফ লাইফ নাইকিয়া হৈ যায়, ষ্ট'ৰ কৰিব নোৱাৰোঁ আমি। ঠিক তেনেকৈ আমি যদি অলপমান ষ্ট'ৰেজৰ ওপৰতো ধ্যান দিওঁ, কল্ড ষ্ট'ৰেজ, বা আমি যদি তেনেকৈ ষ্ট'ৰেজৰ ওপৰত অলপমান কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰোঁ, তেতিয়া আমি গম পাম যে কল খেতিৰ ওপৰত আমি আৰু অলপমান আমাৰ এৰিয়া এক্সপেনশ্যন আৰু খেতিয়কখিনি আৰু অলপমান আগ্ৰহী হ'ব কল খেতি কৰিবলৈ।
1: হয়, এতিয়া আপুনি ক'লে যে গোৱালপাৰাত আমাৰ যি দৰংগিৰি এছিয়াৰ বৃহত্তম কলৰ বজাৰ আছে, আপুনি ক'লে যে কেঁচা কলৰহে বজাৰ, মানে ফল হিচাপে খাব পৰা কলটোৰ বজাৰ। কিন্তু আমি বজাৰ বুলি কওঁতে তাত আমি যিটো ধাৰণা লৈ আছোঁ যে এডোখৰ নিৰ্দিষ্ট ঠাই য'ত মানুহে আহি বয় বস্তু কিনা বেচা কৰে, দৰংগিৰি বজাৰখন ঠিক তেনেকুৱা হৈ আছে। কিন্তু আমি যেতিয়া বজাৰ বুলি কওঁ, এখন মাৰ্কেট বুলি কওঁ, তাৰ আচলতে দৃশ্যপটটো আজিৰ তাৰিখত কিছু বেলেগ, আৰু সেইখন বজাৰৰ লগত ফেৰ মাৰিব পৰাটোহে প্ৰকৃত কথা। গতিকে এনে ক্ষেত্ৰত এনেকুৱা হৈছে যে আমি দৰংগিৰিৰ ওচৰতেই য'ত কলৰ খেতি হৈ আছে তাৰ ওচৰতেই কোনোবা দোকানৰ পৰা আমি বানানা চিপ্ছ কিনি আমি খাইছোঁ, যিটো আকৌ কোনোবা অন্য ৰাজ্যত উৎপাদন হৈ আমাৰ ৰাজ্যলৈ আহিছে। এনে ক্ষেত্ৰত কলৰ সেই বজাৰখনৰ সৈতে ফেৰ মাৰিবৰ কাৰণে নিশ্চয় খাদ্য সংসাধন বা ফুড প্ৰচেচিঙৰ বিভিন্ন গোট আমাক প্ৰয়োজন হ'ব। গতিকে এই আমি এতিয়া খাদ্য সংসাধনৰ দিশটোলৈ আমি যাব খুজিছোঁ, কলৰ যিখন বজাৰ, কাৰণ কল এটা গৈ গছৰ পৰা থোকৰ পৰা ছিঙি আনি নিৰ্দিষ্ট খোৱা মেজত গৈ পোৱালৈকে মাজত এসপ্তাহ দহ দিন লাগে বুলি অকণমান আগতে আপুনি আমাক জনাইছেই। গতিকে তেনে ক্ষেত্ৰত আমি খাদ্য সংসাধনৰ দিশে যদি আগবাঢ়ো, বানানা চিপ্ছৰ উপৰিও আৰু কি কি তেনেধৰণৰ প্ৰডাক্ট উলিয়াব পৰা যায় কলৰ পৰা?
2: হয়, বানানা চিপ্ছ আমি পাৰোঁ, তাৰপিছতে আমাৰ বেবি ফুডৰ কাৰণে যিটো বেবি ফুড আমাৰ ভীমকলৰ পৰা বেবি ফুড বনোৱা যায়,
1: পাউডাৰ
2: বনোৱা যায়, হয় হয়, ভীম ভিটা টাইপৰ যিখিনি এনেকুৱা প্ৰডাক্ট কৰিব পাৰোঁ। তাৰ উপৰিও আমি ফাইবাৰটো এক্সট্ৰেক্ট কৰি পিনে আমি বানানা ফাইবাৰটো আমি কৰিব পাৰোঁ। এইবিলাক কিন্তু গোৱালপাৰা ডিষ্ট্ৰিক্টত অলপমান আৰম্ভ হৈছে, আৰু এই ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰৰো বহুত মানে এইটোত অৰিহণা আছে, তেওঁলোক এইটোত লাগি আছে। আৰু কিছু বছৰ আগতে ছয়গাঁওতো মানে তেনেকুৱা ফাইবাৰৰ এইখিনি কাম আৰম্ভ কৰিছিলে, কিন্তু কি হয় যেতিয়া ফাইবাৰটো বনালে তাৰপিছত সেইখিনি কি কৰিব সেই বস্তুটো যদি মানে অকণমান গুৰুত্ব দিয়ে চৰকাৰে, তেতিয়াহ'লে এইটো আৰু
1: আগবাঢ়ি যাব। কাৰণে
2: হয় বানানা ফাইবাৰটো আপোনাৰ চিউডো ষ্টেম, যিটো মানে হেৰিৰ পৰা
0: আপোনাৰ
2: গা গছৰ পৰা এইটো আপোনাৰ উলিয়ায়, আৰু এইটোৰ পৰা বিভিন্ন ধৰণৰ প্ৰডাক্ট আপোনাৰ বনায়, ইভেন আপোনাৰ বানানা ফাইবাৰৰ আপোনাৰ কাপোৰো বনায়।
1: হা,
2: তো তেনেকুৱা ধৰণৰ কাপোৰ আপুনি মই দেখা পাইছো, ধৰক আমাৰ যিবিলাক এক্সিবিশ্যন বা এনেকুৱা হয় তাত মানে এইটো দেখিছো, কিন্তু এইটো মানে বাহা নাই, মানে ব্যৱসায়িক ভিত্তিত তেনেকে বহুত এক্সপানশ্যন আমাৰ ইয়াত হোৱা নাই। কাৰণ আছে ইয়াৰ, কাৰণ কি হয় এইবিলাক সকলো যিবিলাক আমি প্ৰডাক্ট বনাওঁ, ধৰক এতিয়া ভীম ভিটাৰ কাৰণে ভীমকলটো লাগিব, আৰু ভীমকলটো বিশেষকৈ আমাৰ মানে বহুত যেনেকে জাহাজী কল বা যেনেকে মালভোগ কলৰ যেনেকুৱা বাঢ়িছে উৎপাদন, মানে আপোনাৰ মাটি খেতি কৰা মাটি যেনেকে বাঢ়িছে, কিন্তু জাষ্ট আপোনাৰ পাহাৰত হৈ আছে বা আপোনাৰ ঘৰতে এনেকে কৰিছে, ভীমকলটোৰ কথা কৈছো। গতিকে মানে ইণ্ডাষ্ট্ৰি এটা বা উদ্যোগ এটা গঢ়িবলৈ হ'লে আমি তাৰ উৎপাদন খেতিটো আমি তেনেকে বঢ়াব লাগিব। ঠিক তেনেধৰণে যিটো আপুনি কৈছে যে চিপ্ছটো আমাৰ বাহিৰৰ পৰা আহি আছে, বা আমি কেৰেলাৰ চিপ্ছটো আমি খাওঁ, যিটো কেৰেলাৰ যিটো মানে যিটো আমাৰ চিপ্ছ পোৱা যায় সেইটোৰ কাৰণে আকৌ বেলেগ ভেৰাইটি আছে, যিটো তাত নেণ্ড্ৰেন বুলি এটা ভেৰাইটি তেওঁলোকে কলৰ বানানা চিপ্ছৰ
1: কাৰণে উপযোগী,
2: চিপ্ছৰ থলুৱা জাতবিলাক আমাৰ যেনেকুৱা ধৰক কাচকল টাইপৰ যিবিলাক আমাৰ জাত আছে,

0: স্কুল দিব নোৱাৰো,
1: সেইটো দি আমি কৰিব পাৰোঁ।
0: হয়,
1: কিন্তু আমাৰ কি হ'ব, সেইবিলাকৰ আমি প্ৰথমে খেতিটো আমি বহাব লাগিব, কাৰণ ৰ মেটেৰিয়েলছটো যদি আমাৰ বাহিৰৰ পৰা আনিব লগা হয় কলটো, তেতিয়াহ'লে কি হ'ব, সেইটো মানে আপোনাৰ কষ্টটো বেছি হৈ যাব, কাৰণ ভেলু এডিশ্যন কৰাৰ পিছত আৰু কষ্টটো বাঢ়ি যাব। গতিকে আমি যদি আমি ভাবোঁ যে আমি ভেলু এডিশ্যনটো আমি বহুত বঢ়াব খোজোঁ, তেতিয়াহ'লে আমি কৃষকসকলক খেতিটো প্ৰথমে কৰাই ল'ব লাগিব। এতিয়া কথাটো হৈছে আমাৰ মানে ফ্ৰেছ মাৰ্কেটৰ আমাৰ মাৰ্কেটটো ইমিডিয়েট পাই গৈছে কৃষকসকলে, ধৰক গুৱাহাটীত। এতিয়া তেখেতে কৈছে ইতিমধ্যে যে ছয়গাঁৱত খেতি কৰি আছে, ছয়গাঁও অঞ্চলৰ পৰা তাতে 8-9খন গাঁও আছে য'ৰ পৰা আমাৰ কামৰূপ জিলাত লগা যিমান কল লাগে তাৰ 70-80% তাৰ পৰাই কল আহি আছে, বাকী আপোনাৰ বেলেগ বেলেগ জেগাৰ পৰা আহি আছে। গতিকে যদি আমি এই ভেলু এডিশ্যনৰ ফালে আমি যদি নিব খোজোঁ, মূল্য সংযোজনৰ ফালে নিব খোজোঁ, তেতিয়া তেওঁলোকক কিন্তু এই ভেৰাইটিবিলাকৰ লগত আমি পৰিচয় কৰি দিব লাগিব, তাৰমানে এইখিনি কৰিব লাগিব, কাৰণ আমি মালভোগৰ পৰা আমি এইটো কৰিব নোৱাৰোঁ, মানে মালভোগৰ পৰা আমি চিপছ বনাব নোৱাৰোঁ বা জাহাজীৰ পৰা আমি চিপছ বনাব নোৱাৰোঁ, কাৰণ এইবিলাক খুব মিঠা জাত, আৰু যিবিলাক মিঠা জাত হয় সেইবিলাকৰ পৰা আমি এনেকুৱা চিপছ বা এইবিলাক নবনাওঁ। আমাৰ যিবিলাক ধৰক কাচকল জাতীয় যিবিলাক জাত হয়, কাচকল হয় তেনেকুৱা ধৰণৰ জাতবিলাকৰ পৰা আমি চিপছ কৰিব পাৰিম। আৰু এই বিষয়ত আমাৰ AICRP ফ্ৰুটছ বুলি এটা প্ৰকল্প আছে, তো সেই তাৰ পৰা এনেকুৱা ধৰণৰ ৰিচাৰ্চবিলাক এতিয়া চলি আছে যে কোনকেইটা ভেৰাইটি কৰিব পৰা যাব। আৰু কিছুমান এনেকুৱা মানে যিবিলাক ভেৰাইটি লুপ্তপ্ৰায় হ'বলৈ গৈছে, কিছুমান আমাৰ ইয়াত থকা ভেৰাইটি, তেনেকুৱা ভেৰাইটিবিলাক তেওঁলোকে বিচাৰি বিচাৰি গাঁৱে গাঁৱে বিচাৰি বিচাৰি সেইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি আছে, যাতে সুদূৰ ভৱিষ্যতত ভেলু এডিশ্যনলৈ যাব পাৰে। আৰু তেনেকে এটা আমি জাত পাইছিলোঁ পিপলি বুলি, পিপলি বুলি সেই ভেৰাইটিটোৰ পৰাও চিপছ বনাব পাৰি। আমি সেইটো কৃষি বিজ্ঞান কেন্দ্ৰটো আমি লগাইছোঁ, কিন্তু আমি যিহেতু আমি এটা দুটা চাকাৰেই পাইছিলোঁ, তো তাৰ পৰা বহাই আমি সেইটো মানে এক্সপেৰিমেণ্ট কৰি চাব পাৰিম। হয়,
0: আৰু মানে এটা কথা উল্লেখ্য হ'ল যে আমি ফুড প্ৰচেচিঙত যাব লাগিব। আমি যোনটো চিপছ বনাইছে সেইটো ফুড প্ৰচেচিং হ'ল, ঠিক তেনেকে আমি ভেলু এডিশ্যন কৰিব পাৰোঁ। আজিকালি নতুন টেকনলজি এটা আহিছে ফ্ৰীজ ড্ৰায়িং বুলি কয়, সেইটো আমি চিপছ বনাবলৈতো আমি ভাজিব লাগিব, কিন্তু ফ্ৰীজ ড্ৰায়িঙত কি হয়, আমি কলটো কাটিম, পিচ কৰিম, সেইটো লগে লগে এটা প্ৰচেচ আছে ফ্ৰীজ ড্ৰায়িং বুলি কয়, সেইটো পুৰা ড্ৰাই কৰি পেলাই পেকেটিং কৰি দিয়ে, ভেকিউম কৰি পেলাই পেকেটিং কৰি দিয়ে। তো তাত কি হয়, যোনটো নিউট্ৰিয়েণ্ট ভেলু থাকে এইটো ইনটেক্ট থাকে, তাত একো মানে তাত একো আমি চুগাৰ একো হিন্দৰিং নহয়, তাত আমি চুগাৰ এডো নকৰোঁ, একো এড নকৰোঁ, জাষ্ট ফ্ৰীজ ড্ৰায়িং কৰি পেলাই তাক পেকেটিং কৰি দিওঁ ভেকিউমত। তেনেকুৱা আমাৰ ইণ্ডাষ্ট্ৰী কিছুমান আমাৰ ফালৰ পৰা চৰকাৰৰ অসম চৰকাৰৰ ফালৰ পৰা দিবলৈ কিছুমান সুবিধা আছে। আমাৰ ডিৰেক্টৰেট অফ হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেচিং আছে, তেওঁলোকে তাত মানে আমাৰ এনেকুৱা এপ্লিকেশ্যন আহিলে, আমাৰ এনেকুৱা ইণ্ডাষ্ট্ৰী ছেটআপ কৰা প্ৰভিজন আছে ছাবচিডি দি পেলাই, এনেকুৱা কিছুমান প্ৰচেচিং ইণ্ডাষ্ট্ৰী আমাৰ ডেভেলপ হৈছেও, বৰপেটা ছাইডেও হৈছে আমাৰ। সেইটো কিন্তু অকল কলৰ লগতে নহয়, আমাৰ যোনটো ফুড অলপমান ডেভিয়েট হৈ যাম, মানে সেইটো ফুড ইণ্ডাষ্ট্ৰী টাইপত হ'ব। ধৰক তাত আমি পাইনএপলটো আমি তেনেকৈ ফ্ৰীজ ড্ৰায়িং কৰিলোঁ, আমি বানানাটো আমাৰ কলটোও ফ্ৰীজ
2: ড্ৰায়িং
0: কৰিলোঁ, প্ৰচেছটো একে হয়, জাষ্ট কমোডিটিটো চেঞ্জ হৈ যায়। আমাৰ বানানা থাকিলে, কল থাকিলে, ইফালে আনাৰস থাকিলে, কঁঠালো তাত আমি ফ্ৰীজ ড্ৰায়িং কৰিছিলোঁ। চ' এনেকুৱা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিবলৈ আমি এগ্ৰিকালচাৰ এৰিয়াটোতো বঢ়াবই লাগিব, কিন্তু লগতে আমি আমাৰ আগ্ৰহী যুৱক বা আগ্ৰহী মানুহ অলপমান আগুৱাইও আনিব লাগিব, যোনে এনেকুৱা ইণ্ডাষ্ট্ৰীও ছেটআপ কৰে। যদি আমি ইণ্ডাষ্ট্ৰীয়ে ছেটআপ নকৰোঁ, অকল যদি প্ৰডাকশ্যনতে গৈ থাকোঁ, আল্টিমেটলি প্ৰডাকশ্যনটোতো এটা ছেল্ফ লাইফ আছে, তাৰতো আমি ভেলু এডিশ্যন কৰি পেলাই তাক আমি ছেল্ফ লাইফটো বঢ়াব লাগিব। আমাৰ মেইন এইমটো হ'ল সেইটো, যে আমি যদি আজি গুৱাহাটীত হাৰ্ভেষ্ট কৰিছোঁ বা আজি যদি আমি ছয়গাঁৱত হাৰ্ভেষ্ট কৰিছোঁ, সেইটো আমি 40-50 দিন পিছতো তিনিচুকীয়াত খাব পাৰোঁ। তেনেকুৱা টাইপৰ এটা আমি পদ্ধতি বা তেনেকুৱা ধৰণৰ এটা মানসিকতাৰে আগবাঢ়িব লাগিব।
2: সেই উদ্যোগখিনিৰ প্ৰয়োজন
0: হয়, সেই উদ্যোগখিনি আমাৰ অসম চৰকাৰৰ ফালৰ পৰা দিয়াৰ সুবিধাও আছে, কিন্তু এপ্লিকেশ্যন তেনেকৈ আহিব লাগিব বা অলপমান খৰচি হয় বস্তুটো, কাৰণে এইটো অলপ লাৰ্জ ইণ্ডাষ্ট্ৰী টাইপৰ হ'ব ফুড ইণ্ডাষ্ট্ৰী। সেইকাৰণে মানে অকল আমি কলৰ ওপৰতে মানে ইণ্ডাষ্ট্ৰীটোত আমি প্ৰচেছটো যিহেতু একে, আমি তাতে কলৰো ফ্ৰীজ ড্ৰায়িং কৰিলোঁ, পাইনএপলৰো ফ্ৰীজ ড্ৰায়িং কৰিলোঁ, কঁঠালৰো ফ্ৰীজ ড্ৰায়িং কৰিলোঁ, তেনেকুৱা টাইপৰ অলপমান আগবাঢ়ি যাব লাগিব।
1: সময়ত বেলেগ বেলেগ ফল ওলাই থাকে গোটেই বছৰটো, বা মানে আপোনাৰ এটা ইণ্ডাষ্ট্ৰী চলিবলৈ হ'লে তেনেকৈ আপোনাৰ উৎপাদনবিলাক হৈ থাকিব লাগিব। তো গতিকে এটা শস্য নহয়, তাতে দুটা তিনিটা যেতিয়া হয়,
0: কিন্তু যেতিয়া এতিয়াতো আমি কঠাল পাবলৈ নাই, এতিয়া যদি সেই ফ্ৰীজ ড্ৰায়িং প্ৰডাক্টটো আমি যদি মাৰ্কেটত উলিয়াই দিব পাৰোঁ, তাৰতো এটা দামো পাব, মাৰ্কেটো পাব, এভেইলেবল মাৰ্কেট, কঠাল এতিয়া পালেতো চবেই কিনিব। তো তেনেকুৱা পদ্ধতিত অলপমান আমি প্ৰডাকশ্যনৰ এৰিয়াটোও বঢ়াব লাগিব, কিন্তু লগত আমি বেলেগ স্কোপটোও চাব লাগিব, যে আমাৰ এৰিয়াটো বাঢ়ি যোৱাৰ লগে লগে আমি সেই প্ৰডাকশ্যন যোনটো আমাৰ এক্সেছ হ'ব, সেইখিনি আমি কেনেকৈ আমি আৰু বেছি দিনলৈকে তাক শেলফত ৰাখিব পাৰোঁ, সেইটো চাব লাগিব আমি।
2: সেই উদ্যোগখিনি

0: ৰাখিলেহে আমাৰ বজাৰখন প্ৰকৃত অৰ্থত আগতকৈ
1: হয়
0: বহলি যাব,
1: বহলি
0: হয়
1: যাব, হয়,
0: বহলি যাব,
1: নহ'লে অকল বজাৰখন থাকিব, বস্তুবিলাক মানে প্ৰডাকশ্যন হৈ থাকিব,
0: হয়
1: তাৰপিছত আমাৰ যদি বস্তুটো ভেলু এডিশ্যন বা আমাৰ শ্বেল্ফ লাইফ বঢ়াবলৈ একো তাৰ পদ্ধতি
0: ব্যৱস্থা
1: নাথাকে,
0: নাথাকে। অঁ,
1: আল্টিমেটলি বস্তুটো নষ্ট হৈ যাব,
0: আশা
1: নষ্ট
0: কৰিছোঁ
1: হৈ যাব।
0: এসময়ত এনেকুৱা নিশ্চয় হ'বগৈ,
1: হয়
0: আৰু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আমি কথাবিলাক আৰু ৰাইজৰ সন্মুখত আৰু বেছিকৈ আনিবলৈ যত্ন কৰি আছোঁ, যাতে ৰাইজৰ মাজৰ পৰা এনেধৰণৰ খেতিয়ক আগবাঢ়ি আহক,
1: হয়
0: উদ্যোগী যুৱ উদ্যোগী আগবাঢ়ি আহক, আৰু যাতে ভৱিষ্যতে আমি গৈ অসমৰ বাহিৰৰ কোনোবা ৰাজ্যত যদি আমি কিবা এটা কিনি খাইছোঁ, তাতো হয়তো
1: হয়
0: লিখা থাকিব
1: আসাম
0: দৰংগিৰি বা
1: দৰংগিৰি
0: অসম বুলি
1: বানানা
0: তেনেধৰণে
1: চিপছ। হয়
0: লিখা থাকিব। আমি তেনেধৰণৰ এটা দিন যাতে আমি সোনকালে আমি দেখা পাওঁ, আমি তেনেকুৱা আশা এটা লৈ এই আলোচনা আগবঢ়াই নিছোঁ।
2: অসমত কল খেতিৰ ব্যৱসায়িক সম্ভাৱনা, আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে এই বিষয়ে তেতিয়া আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ দৰতী প্ৰিয়মদুৱৰা আৰু উৰ্মিল বৰঠাকুৰে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ পৰৱৰ্তী অংশ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষক বাণী অনুষ্ঠানত।

0: प्रधानमंत्री किसान मान धन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित।
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान।
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान।
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं।
0: प्रधानमंत्री किसान मान धन योजना, अन्नदाता के परिश्रम को संबल, पेंशन से सुरक्षित उनका कर।
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी।
3: श्रोता सकल, এতিয়া আগবঢ়াইছো বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
4: इधर इधर इधर हम बोल रहे हैं तेरे बिजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलहाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहा
5: पर हम तो सभी डाले हैं
4: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
5: सच है
4: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
5: ठीक है भाई, मैं भी आज से जैविक खेती शुरू करूंगा।
6: माटी से प्रेम की परंपरा है परंपरागत खेती।
3: श्रोता सकल, एतिया सुनक পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 100 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 100 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
7: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।